এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত পৰি থকা 3 লাখৰো অধিক ফাইল ডিজিটেল কৰাৰ বাবে চৰকাৰৰ প্ৰজেক্ট সদ্ভাৱনা কাৰ্যসূচী ঘোষণা, অসমীয়াক নিজা ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে লিখিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, কৃষি কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা প্ৰগতিশীল 1000 কৃষকক চলিত বৰ্ষত মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা প্ৰদানৰ সিদ্ধান্ত, ভাদ মাহৰ সংক্ৰান্তিত হৰি নামৰ ধ্বনিত মুখৰ ৰাজ্যৰ সত্ৰ নামঘৰ, আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি চতুৰ্থ দিনাৰ খেল। ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক অধিক গতিশীল কৰাৰ বাবে অহা 2 অক্টোবৰৰ পৰা চৰকাৰে প্ৰজেক্ট সদ্ভাৱনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰি কয় যে ই গভৰ্ণেন্সৰ জৰিয়তে চৰকাৰী বিভাগসমূহত বছৰ বছৰ ধৰি পৰি থকা ফাইলসমূহৰ দ্ৰুত নিষ্পত্তি কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে বৰ্তমান বিভিন্ন চৰকাৰী বিভাগ, সঞ্চালকালয় আৰু উপ আয়ুক্ত কাৰ্যালয়ত 3 লাখৰো অধিক ফাইল জমা হৈ আছে। 2021 চনত চৰকাৰে এই জমা হৈ থকা ফাইলসমূহ নিষ্পত্তিৰ বাবে চেষ্টা চলাইছিল, কিন্তু নথি সংগ্ৰহত থকা সীমাবদ্ধতাৰ বাবে এই প্ৰচেষ্টা সফল নোহোৱা বুলি তেওঁ উল্লেখ কৰে। প্ৰজেক্ট সদ্ভাৱনাৰ জৰিয়তে ই ফাইল ব্যৱস্থাৰ বাবে প্ৰতিটো নথি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে 2 অক্টোবৰৰ পৰা চলিবলগীয়া প্ৰজেক্ট সদ্ভাৱনা অভিযানত নতুন ই ফাইলৰ ব্যৱস্থা কৰিব। প্ৰজেক্ট সদ্ভাৱনাৰ অধীনত একোগৰাকীকৈ সচিবক 10টাকৈ বিভাগৰ দায়িত্ব দিয়া হৈছে। দীৰ্ঘদিন ধৰি জমা হৈ থকা আবেদন বা সমস্যাক লৈ তথ্য জনাব পৰাকৈ এটা বিশেষ পৰ্টেল মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। একেদৰে ৰাজ্য চৰকাৰে যুৱ সমাজৰ কল্যাণৰ বাবে সুকীয়াকৈ এটা নিৰ্দিষ্ট বিভাগ মুকলি কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। যুৱ সমাজৰ সৈতে জড়িত বিষয়সমূহক অধিক কেন্দ্ৰীভূত আৰু ফলপ্ৰসূভাৱে আগবঢ়োৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই যুৱ কল্যাণ বিভাগ গঠন কৰিব। অহা 17 ছেপ্টেম্বৰৰ পৰা এই নতুন বিভাগটো আনুষ্ঠানিকভাৱে কাৰ্যক্ষম হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। আনহাতে পৰৱৰ্তী 5 বছৰত ৰাজ্য চৰকাৰে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে 2027 চনৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। অৱশ্যে 2026 চনত কোনোধৰণৰ নিযুক্তি দিয়া নহয় বুলি তেওঁ উল্লেখ কৰিছে। বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ পদোন্নতিৰ জৰিয়তে খালী পদ সৃষ্টিৰ চেষ্টা চলোৱা হ'ব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাজ্যৰ আইন শৃংখলা আৰু আৰক্ষী ব্যৱস্থাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰ্যালোচনা কৰে। বাল্য বিবাহ, বহু বিবাহ, আইন শৃংখলা পৰিস্থিতি, গৃহৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সংস্কাৰ, ডায়েল 112 বেটেলিয়ন প্ৰকল্প

0: আৰক্ষী আৱাস আৰু আৰক্ষী থানাসমূহৰ এলেকা পুনৰ নিৰ্ধাৰণ আদি বিষয়ত বৈঠকত বিস্তৃত আলোচনা কৰা হয়। অধিক শক্তিশালী, আধুনিক আৰু জনমুখী প্ৰশাসন ব্যৱস্থা গঢ়ি তুলি অপৰাধ হ্ৰাস কৰা আৰু দ্ৰুত বিচাৰৰ জৰিয়তে অপৰাধীৰ শাস্তি নিশ্চিত কৰাৰ দিশত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৰুত্ব প্ৰদান কৰে। ৰাজ্যত ইতিমধ্যে সমাপ্ত হোৱা 2027 চনৰ লোকপিয়লৰ স্বগণনাত প্ৰায় 12 লাখ গৃহৰ গণনা সম্পন্ন হৈছে। লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক বিশ্বজিৎ পেগুৱে কালি এই বিষয়ে প্ৰকাশ কৰে। লোকপিয়লৰ গণনাকাৰী বিষয়াসকলে কালিৰে পৰা ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া অহা 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ঘৰৰ সৈতে জড়িত তথ্য, পৰিয়ালৰ সাধাৰণ তথ্য, প্ৰাথমিক সুবিধাসমূহ আৰু সম্পত্তিৰ তথ্য সম্পৰ্কীয় প্ৰশ্ন থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বাস কৰা সকলো জাতি জনগোষ্ঠীৰে নিজস্ব ভাষা সংস্কৃতি অসমৰ অমূল্য সম্পদ বুলি অভিহিত কৰাৰ লগতে অসমীয়াক নিজৰ ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে উল্লেখ কৰিবলৈ আহ্বান জনাইছে।
1: জনজাতীয় লোকসকল আৰু বৰাক উপত্যকাৰ লোকসকলক বাদ দি মই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰি অসমলৈ অহা সকলো ভাষা ভাষী লোকক অসমীয়া ভাষা লোকপিয়লত মাতৃভাষা হিচাপে লিখিবলৈ 15 আগষ্টৰ দিনা আহ্বান জনাইছোঁ। অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ এই কথা মই কোৱা নাই, কাৰণ ভাষা যিমানে কয় এজনেও ক'লেও এটা ভাষা জীয়াই থাকে। ইয়াত সংখ্যাৰে ভাষাৰ গুৰুত্ব কোনেও কম আৰু বেছি কৰিব নোৱাৰি। অসমীয়া মাতৃভাষা কিমান তাতকৈ গুৰুত্বপূৰ্ণ, অসমীয়া আমাৰ লিংক লেংগুৱেজ। এই চেঞ্চাছে বা এই লোকপিয়লে নতুনকৈ এটা বৃহত্তৰ জাতিসত্তা নিৰ্মাণৰ সুযোগ আনি দিছে।
0: উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। এই লোকপিয়লৰ জৰিয়তে ভৱিষ্যতৰ নীতি নিৰ্ধাৰণৰ বাবে সঠিক ভিত্তি, সম্পদৰ ন্যায্য বিতৰণ, সঠিক স্থানত সঠিক পৰিকল্পনা, উন্নত বিদ্যালয়, চিকিৎসালয় আৰু বাটপথৰ লগতে প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো অঞ্চলৰ সুষম উন্নয়ন সহায়ক হ'ব। ৰাজ্যৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত লোকসকলৰ বাবে কালি দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যায়ত 31,951টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে 47,93,00,000 টকা মুকলি কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে এই জিলাকেইখনৰ 64,891টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। ক্ষতিগ্ৰস্ত প্ৰায়সংখ্যক লোককে 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও শিৱসাগৰ সমষ্টিৰ 3,000 লোকৰ জৰীপ এতিয়াও অব্যাহত আছে আৰু প্ৰয়োজন সাপেক্ষে তৃতীয় পৰ্যায়ত এই লোকসকলৰ বাবে অন্তৱৰ্তীকালীন সাহায্য প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই জিলাকেইখনৰ পৰিস্থিতি সম্প্ৰতি স্বাভাৱিক হৈছে আৰু ৰাজ্য চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয় ক্ষতিৰ জৰীপ পূৰ্ণগতিত চলি আছে আৰু 1,144গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে জৰীপ কাৰ্যত সহায় কৰিছে। বৰ্তমানলৈকে 26,681টা ক্ষতিগ্ৰস্ত বাসগৃহৰ তথ্য প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আগষ্টৰ শেষলৈ প্ৰথম পৰ্যায়ৰ জৰীপৰ সামৰণি পৰাৰ লগে লগে ক্ষতিগ্ৰস্তৰ তালিকা এখন ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰা হ'ব। ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। তাৎক্ষণিক ক্ষয় ক্ষতিৰ জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত দুৰ্গা পূজাৰ পূৰ্বে ক্ষতিগ্ৰস্ত লোকসকলৰ একাউণ্টলৈ পোনপটীয়াকৈ ধন হস্তান্তৰ কৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে। বৰ্তমানলৈকে ক্ষয় ক্ষতিৰ পৰিমাণ 480 কোটি টকা বুলি পৰ্টেলত লিপিবদ্ধ হোৱা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। বানৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বীমা দাবীৰ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানলৈ 1,598গৰাকীয়ে বীমাৰ বাবে আবেদন কৰিছে। ইয়াৰে 170গৰাকীৰ বীমাৰ দাবী নিষ্পত্তি হৈছে আৰু বীমা কোম্পানীসমূহে ইতিমধ্যে 170গৰাকী ব্যক্তিক বীমাৰ ধন মুকলি কৰি দিছে। মুখ্যমন্ত্ৰীয়ে বানত ক্ষতি হোৱা লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত নিজৰ বীমাৰ ধনৰাশি দাবী কৰিবলৈ আহ্বান জনায়।

0: বাদমেলত বান সাহায্যৰ লগতে প্ৰশাসনিক সংস্কাৰ, চৰকাৰী কৰ্মচাৰীৰ দায়িত্ব আৰু আচৰণ, যুৱ প্ৰজন্মৰ কল্যাণ, কৃষিৰ আধুনিকীকৰণ, ভূমি সুৰক্ষা আৰু অসমৰ ঐতিহাসিক পৰম্পৰাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে। কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা প্ৰগতিশীল কৃষকক সন্মান জনোৱাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰে কৃষিখণ্ডত জড়িত যুৱক যুৱতীসকলক চলিত বৰ্ষৰ পৰা মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা প্ৰদান কৰিব। অহা 5 বছৰত চৰকাৰে ৰাজ্যৰ 10,000 শিক্ষিত যুৱক যুৱতীক এই বঁটা প্ৰদান কৰিব। এই বঁটা লাভ কৰা কৃষকসকলে 1,00,000 টকাকৈ লাভ কৰাৰ লগতে কৃষি বিভাগৰ চৰকাৰী আঁচনিৰ সৈতে জড়িত হ'ব পাৰিব। চলিত বৰ্ষত চৰকাৰে এই 1,000 উদীয়মান কৃষকক এই বঁটা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে। আনহাতে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ কথাও উল্লেখ কৰে। ৰাজ্য চৰকাৰে 40টা ৰাজহ চক্ৰ এলেকাত 3টা প্ৰজন্ম ধৰি বসবাস কৰা লোকসকলেহে ভূমি ক্ৰয় কৰিব পৰাকৈ নতুন নীতি নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে 40টা ৰাজহ চক্ৰক বিশেষভাৱে অধিসূচিত কৰিব। এই বিষয়ত এখন আইন প্ৰণয়ন কৰা হ'ব বুলিও তেওঁ কয়। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি সংক্ৰান্তি। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰসমূহত আজি সন্ধিয়াৰে পৰা উষা কীৰ্তন, খোল প্ৰসংগ, বৰগীত, গুণমালা কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিব। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই বান্ধটোক অসমবাসীয়ে পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানত ভাদ মাহৰ সংক্ৰান্তি উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। সংক্ৰান্তি উপলক্ষে বটদ্ৰৱা থানৰ পৰিৱেশ সন্দৰ্ভত এয়া আমাৰ নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
1: আজি শাওন আৰু ভাদ মাহৰ সংক্ৰান্তি। কালিলৈ পৰা পবিত্ৰ ভাদ মাহ আৰম্ভ। এই ভাদ মাহতেই অসমীয়া জাতিৰ প্ৰাণপ্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথিৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সমগ্ৰ ৰাজ্যৰ নামঘৰ সত্ৰ আদিত উদযাপন কৰা হয়। এই ভাদ মাহৰ উপলক্ষে ৰাজ্যৰ অন্যান্য নামঘৰ সত্ৰৰ লগতে মহাপুৰুষজনাৰ পবিত্ৰ জন্মস্থান নগাঁও জিলাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানতো আজি নিশাৰ পৰা সমগ্ৰ ভাদ মাহটো 18 প্ৰসংগৰ ভাগত বৈষ্ণৱে নাম কীৰ্তন কৰিব। পবিত্ৰ ভাদ মাহক কেন্দ্ৰ কৰি বটদ্ৰৱা থানতো ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে আৰু ভাদ মাহৰ বটদ্ৰৱা থানলৈ আগমন ঘটাব লগা ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ থান পৰিচালনা সমিতিয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
0: গালি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰান সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে 177 ৰানৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে কালি আটাইকেইটা উইকেট হেৰুৱাই 462 ৰান কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। দেৱদত্ত পাড্ডিকালে 167 ৰান কৰাৰ বিপৰীতে কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰানৰ পৰা তৃতীয় দিনাৰ খেল আৰম্ভ কৰে যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰানহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ প্ৰবাদ জয়সূৰ্যাই 4টা উইকেট দখল কৰাৰ লগতে কেচৰা নুমানথাই 3টা আৰু আশ্বিতা ফাৰ্ণাণ্ডোৱে 2টা উইকেট লাভ কৰে। আজি চতুৰ্থ দিনাৰ খেল ভাৰতীয় সময় অনুসৰি পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অহা 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: 51খন নতুন মুখেৰে টীম বিজেপি 4খন জিলাৰ 31,951টা বানপীড়িত পৰিয়াললৈ 15,000কৈ টকা মুকলি, শিক্ষা বিভাগৰ বদলীকৰণৰ আজব নিৰ্দেশ, ভুক্তভোগী শ শ শিক্ষকৰ হাহাকাৰ, ৰাজ্যজুৰি আৰম্ভ লোকপিয়ালৰ প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়া, মেঘালয়ৰ ইউৰেনিয়াম খনন নিষেধ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। চলিত বৰ্ষত নহয় 2027তহে আৰম্ভ হ'ব চৰকাৰী নতুন নিযুক্তি শীৰ্ষক এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে 2 লাখ চৰকাৰী পদত চাকৰি দিব ৰাজ্য চৰকাৰে শিৰোনামাৰে প্ৰকাশ কৰিছে। বিজেপিত ব্যাপক ৰদ বদল, 29 নেতাক বিদায়, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সম্পাদকৰ দায়িত্ব অসমৰ মৃগাংক বৰ্মনলৈ। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকত।

0: মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটো আন কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে অসমত দুবছৰত 83.92% বন ধবংস, নাগালেণ্ডত ধবংস 125.22%, শিৰনামাৰে দুবছৰত উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্যত অবাধ বন ধবংসৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে প্ৰথমবাৰলৈ জাতিগত পিয়ল লোকপিয়লে সলনি কৰিব পাৰে ৰাজনৈতিক সমীকৰণ শিৰোনামৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ জুলি শৰ্মা বৰুৱা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত পৰি থকা 3 লাখৰো অধিক ফাইল ডিজিটেল কৰাৰ বাবে চৰকাৰৰ প্ৰজেক্ট সদ্ভাৱনা কাৰ্যসূচী ঘোষণা, অসমীয়াক নিজা ভাষা হিচাপে গ্ৰহণ কৰা লোকসকলক লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে লিখিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, ভাদ মাহৰ সংক্ৰান্তিত হৰিনামৰ ধোৱনিত মুখৰ ৰাজ্যৰ সত্ৰ নামঘৰ আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত 2খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি 4থ দিনাৰ খেল। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।

0: লবিতা টিসুপি গিলঞ্জির আলঞ্জির আটরং তাংল লাকে আকাশবাণী গুয়াহাটি মহাবাহু। নামপি নামদুর থেংপি থেংপ্রাং রাইকম নাংজি লাপেন পাংচু নাংজি আথেমা। নামপি নামদুর লাপেন থেংপি থেংপ্রাং হেলু তমন কিমি কেবানাবাং। থেংপি থেংপ্রাং হেলু থেং মে লাং কেবানাবাং। নামপি নামদুর লাপেন লাহেনল এরং আথেং পি চরলুতে রং ক্যাপ আথেং পিয়া রং এ থু নাংজি।
1: নমস্কার, আকাশবাণী গুৱাহাটীর এতিয়ার মুখ্য বাতৰির সৈতে মই সংগীতা শর্মা। ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক অধিক গতিশীল কৰাৰ বাবে অহা 2 অক্টোবৰৰ পৰা চৰকাৰে প্ৰজেক্ট সদ্ভাৱনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। দেৰগাঁও ডিমাপুৰ সংযোগী পাইপলাইনৰ কাম আৰম্ভ হোৱাৰ লগে লগে নাগালেণ্ড উত্তৰ পূব গেছ গ্ৰীড আৰু ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতে সংযুক্ত হৈছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা প্ৰগতিশীল কৃষকক সন্মান জনোৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অংশ হিচাপে কৃষিখণ্ডত জড়িত যুৱক যুৱতীসকলক চলিত বৰ্ষৰ পৰা মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা প্ৰদান কৰা হ'ব। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি স্বাস্থ্য চিন্তন শিবিৰ আৰম্ভ হৈছে। কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি কোকৰাঝাৰৰ বড়োলেণ্ড ৰেচম উদ্যান পৰিদৰ্শন কৰি সংশ্লিষ্ট বিষয়া আৰু অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে। ছেমিকন ইণ্ডিয়া 2026ৰ পঞ্চম সংস্কৰণ অহা মাহত নতুন দিল্লীত অনুষ্ঠিত হ'ব। তিনিদিনীয়া এই সন্মিলনত 40খনতকৈও অধিক দেশৰ প্ৰায় 240টা কোম্পানীৰ প্ৰতিনিধিয়ে 500খনতকৈও অধিক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি সংক্ৰান্তি। মাজুলীৰ সত্ৰ নামঘৰসমূহত আজি সন্ধিয়াৰে পৰা সমগ্ৰ দিনটো উষা কীৰ্তন, খোল প্ৰসংগ, বৰগীত, গুণমালা কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি 2025ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত পৰহিলৈ হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড মোহন বাগান ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। শ্ৰোতাসকল, যোৱাটো খণ্ডত আমি আপোনালোকলৈ আগবঢ়াইছিলোঁ এটি আলোচনা, উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি। আজি আলোচনাটিৰ শেষৰ অংশ শুনো আহক। আলোচনাটিত ভাগ লৈছে উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ উদ্যান শস্য বিশেষজ্ঞ ডক্টৰ সুকন্যা গগৈয়ে। আলোচনাটিৰ আঁতৰি এয়া ভাস্কৰজ্যোতি আচাৰ্য।
1: আপুনি কথাখিনি কৈ থাকোঁতে মোৰ মনলৈ আহিছে যিটো আমাৰ উপঙি থকা মানে ভাসমান শাক পাচলিৰ খেতিৰ এটা কথাও আহিছে এতিয়া শেহতীয়াকৈ, সেই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
2: যিটো আপুনি ভাসমান কৃষিৰ কথা কৈছে, আচলতে এই এনেকুৱা ধৰণৰ খেতিটো আমাৰ ওচৰীয়া আমাৰ বাংলাদেশত তেনেকৈ কৰি আছে। আচলতে আমাৰ যিখিনি আপোনাৰ অলপমান জলমগ্ন ঠাই থাকে, য'ত আপোনাৰ ধৰক মাটি কম খেতি কৰিবলৈ, তো তেনেকুৱা ঠাইত সুন্দৰভাৱে এনে ভাসমান কৃষি পদ্ধতি কৰিব পৰা যায়। তাৰ কাৰণে কি হয়, আমি মেটেকা সেইটো থাকেই, আচলতে আৱৰ্জনা বুলি কোৱা হয় মেটেকা। এই মেটেকাৰ সহযোগত আমি কিছুমান আচলতে ভেটি কিছুমান বনাই ল'ব পাৰোঁ পানীৰ ওপৰত। সেই ভেটিতে আমি আপোনাৰ মেটেকা জাপি জাপি জাপি
1: আপোনাৰ মেটেকাৰ ওপৰত
2: মেটেকা দি পেলাই বাঁহৰ খুঁটি দি পেলাই আমি কিছুমান ভেটি কিছুমান বনাই ল'লোঁ। সেই ভেটিৰ ওপৰতে আমি বিভিন্ন ধৰণৰ শাক পাচলি কৰিব পাৰোঁ। উদাহৰণস্বৰূপে আমি ধৰক ভেন্দি কৰিব পাৰোঁ, আমি তাত পানীলাও কৰিব পাৰোঁ, আমি তাত আলু খেতি কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ আমি কিছুমান মানে আমি মৰিচা কৰিব পাৰোঁ ধৰক,
1: আৰু সেই শাক পাচলিৰ শিপাখিনি গৈ মেটেকাৰ ফাকেৰে গৈ পেলাই যদি পানীও গৈ পাইছে তেতিয়াহ'লে একো অসুবিধা
2: নহয়। আৰু চবকে ডাঙৰ কথা, আপোনাৰ পানীয়ে প্ৰাকৃতিক সাৰ যোগান ধৰে আচলতে, আৰু মানে পানীটো যিহেতু পাই থাকে। খালি এটাই কথা যে আপুনি মেটেকাখিনি যিহেতু পচি যায়, আপুনি মাজে মাজে মেটেকাবিলাক আপুনি জাপি জাপি ধৰক দি থাকিব লাগিব। সেই পদ্ধতি কৰি পেলাই কিন্তু আমাৰ কৃষক লাভৱান হ'ব পাৰে, যিসকল ঠাইত ধৰক আপোনাৰ মেটেকা বেছি বা মাটি নাই,
1: বেছি পানী আছে, বেছি মেটেকা আছে, সেইখিনিকে এটা সুবিধালে মানে অসুবিধাটোক সুবিধালে আচলতে ৰূপান্তৰ।
2: আৰু তাৰ কাৰণে কৃষকসকলে ধৰক, কাৰণ যিহেতু এইবিলাক ধৰক নতুন প্ৰযুক্তি, তাৰ বাবে কিন্তু আমাৰ কৃষকসকলে অকণমান সেই ঠাই য'ত কৰি আছে তেনেকুৱা ঠাইত তেওঁলোকে নিজে চকুৰে চাই বা অকণমান প্ৰশিক্ষণ লৈ আগবাঢ়িব পাৰিলে ভাল।
1: কিন্তু সম্ভাৱনা আছে
2: কাৰণ এইটো বহুত ঠাইত হৈ আছে, ক'ব গ'লে আমাৰ নলবাৰী জিলাতে তাৰ ওপৰত আপোনাৰ কাম চলি আছে।
1: হয় হয়। আৰু এতিয়া ধৰক আমি উদ্যান শস্যৰ কথা কৈছোঁ, যিবিলাক কৃষকৰ মাটি সাধাৰণতে ধৰক নিম্নভূমি অঞ্চলত থাকে য'ত পানী হোৱাৰ সম্ভাৱনা থাকে বা পানী হয়তো ওলাই যোৱাৰো সমস্যা এটা থাকে, তেওঁলোকে উদ্যান শস্য খেতি কৰিব পাৰিব?
2: হয় হয় পাৰিব।
1: সেই অসুবিধাটো কেনেকৈ সুবিধা
2: হয়? সেইটো ক্ষেত্ৰত আপোনাৰ আমাৰ ৰেইজ এণ্ড চাংকেন বেড বুলি এটা টেকন'লজি আছে। ৰেইজ মানে আপোনাৰ এটা ঠাইত আপোনাৰ ওখ হ'ব, আৰু মানে আমি মাটিখিনি উঠাই পেলাই ওখ ওখ আচলতে ভেটি কৰি লওঁ। ভেটি কৰি পেলাই যিখিনি আমাৰ ওখ ভেটি হ'ব, যিটো ৰেইজ বেড বুলি কয়, সেই ৰেইজ বেডত আমি আপোনাৰ নাৰিকল লগাব পাৰি, আমি তাত

0: লগাব পাৰিম বা আমি অন্যান্য শাক পাচলি লগাব পাৰিম। আৰু যিখিনি আপোনাৰ চাংকেন বেট বা যিখিনি দ, তাত আমি হয় ধানৰ খেতি কৰিব পাৰিম, নহ'লে বিভিন্ন ধৰণৰ একুৱেটিক প্লেণ্ট যিখিনি পানী, ধৰক পদুমৰ নিচিনা, কাৰণ পদুমো ধৰক আজিকালি পূজাই পূজাই চুজাই লাগি থাকে, ধৰক হয় পদুমৰ খেতি কৰিব পাৰিম নহয় আমি ফিচাৰী কৰিব পাৰিম। তো মাটিখিনি উঠাই পেলাই আমি এটা ৰেজ বেড থাকিব, এটা আপোনাৰ চাংকেন বেড থাকিব, আকৌ ৰেজ বেড থাকিব, কৰাৰ লগে লগে ৰেজ বেডত আমি মকোৱাৰ ধৰণে ফল মূলখিনি লগাব পাৰিম আৰু তেনেকুৱা ধৰণৰ পদ্ধতিতে পাৰে।
1: এতিয়া এই এটা ফল মূলৰ শস্যৰ প্ৰসাৰৰ বাবে এটা উচ্চ ঘনত্ব ৰোপণ বুলি এটা কোৱা হয়, সেই উচ্চ ঘনত্ব ৰোপণটো কি?
2: এতিয়া উচ্চ ঘনত্ব ৰোপণ বা হাই ডেন্সিটি প্লেণ্টিং বুলি যোনটো কয়, সেইটো আপোনাৰ কি হয়, আমাৰ যোনটো সাধাৰণতে খেতি কৰা হয় তাতকৈ মানে আপোনাৰ এটা জেগাত বেছিকৈ আপোনাৰ শস্য মানে ধৰে আৰু, মানে ধৰি লওক দুজোপা গছৰ মাজৰ দূৰত্ব যিমানটো আমি এনেই সাধাৰণভাৱে ৰাখোঁ তাতকৈ কম হয়।
1: সেই কম কৰি দিয়া হ'লে সমস্যা নহ'বনে?
2: সেইটোৰো মানে আপোনাৰ কিছুমান কথা মন কৰিবলগীয়া আছে, কাৰণ সাধাৰণভাৱে যদি আমি খেতি কৰা সাধাৰণভাৱে খেতি কৰা নিচিনা অকণমান অকণমান বেলেগ হয়, মানে কি হয় আমি জাত

0: বেছিকৈ আপোনাৰ শস্য মানে ধৰে আৰু মানে ধৰি লওক দুজোপা গছৰ মাজৰ দূৰত্ব যিমানটো আমি এনেই সাধাৰণভাৱে ৰাখোঁ তাতকৈ কম হয়। সেই তেনে
1: কম কৰি দিয়া হ'লে সমস্যা নহ'বনে?
0: সেইটোৰো মানে আপোনাৰ কিছুমান কথা মন কৰিবলগীয়া আছে, কাৰণ সাধাৰণভাৱে যদি আমি খেতি কৰা সাধাৰণভাৱে খেতি কৰা নিচিনা অকণমান অকণমান বেলেগ হয়, মানে কি হয় আমি জাত কিছুমান বেলেগ কৰিব লাগিব। ধৰি লওক এতিয়া মই উদাহৰণ দিছোঁ আমৰ খেতি, আমৰ খেতিত আমাৰ এনেই দূৰত্ব আমাৰ সাধাৰণতে লাগে 12 মিটাৰ, 12 মিটাৰ লাগে। আৰু 12 মিটাৰ যদি দিওঁ আমি প্ৰতি হেক্টৰ মাটিত 70 জোপাহে গছ ধৰে। যদি আমি হাই ডেনচিটি প্লান্টিং কৰোঁ, হাই ডেনচিটি বা উচ্চ ঘনিত্বৰ যদি মানে আমাৰ খেতিডৰা কৰোঁ, সেইটো কিন্তু আমি জাতটো আমি বেলেগ বাছিব লাগিব। আমি যোনটো আমি ধৰি লওক লোকেল জাত এটা লৈছোঁ, সেই জাতৰ কিন্তু আমি হাই ডেনচিটি কৰিব নোৱাৰোঁ।
1: হাই ডেনচিটিৰ কাৰণে উপযুক্ত জাত লগাব
0: উপযুক্ত
1: লাগিব।
0: জাত যি আমাৰ গ্ৰাফটিং বুলি যোনটো কয়, গ্ৰাফটেড পুলি কিছুমান
1: হয়
0: লাগিব। ধৰি লওক উদাহৰণস্বৰূপে মই এটা উদাহৰণ দিছোঁ, আম্ৰপালি, আম্ৰপালি বুলি এটা জাত আছে আমৰ জাত যি আপোনাৰ কম মানে দূৰত্বত কৰিব পাৰি, 5 মিটাৰো কৰিব পাৰি। আৰু আপোনাৰ আঢ়ৈৰ পৰা দুটা শাৰীৰ মাজত 2.5 মিটাৰ আৰু এটা শাৰী দুটা পুলিৰ মাজতো 2.5 মিটাৰকৈ কৰিছে। আৰু সেই তেনেকে ধৰণে কৰিলে আমাৰ প্ৰতি হেক্টৰ মাটিত 1600 জোপা গছ হয়। এনেই সাধাৰণতে যিমান আমাৰ 70 জোপা গছ আছিলে, 1600 হৈছে,
1: 1600 জোপা,
0: 1600
1: বহুত বেছি।
0: বহুত বেছি। কিন্তু তাতে আমাৰ কিছুমান কথা মন কৰিব লাগিব, যে জাতটোতো মই এটা কথা ক'লোৱেই, দ্বিতীয় কথাটো হৈছে অকল আমি জাতটো নিৰ্বাচন কৰি পেলাই আমি হাই ডেনচিটি কৰিলেও নহ'ব, তাতে আমি কি কৰিব লাগিব, ৰোৱাৰ পিছতো আমি মানে কেনপি মেনেজমেণ্ট কৰিব লাগিব, মানে ডালবিলাক আমি সময়ে সময়ে কাটি থাকিব লাগিব। আৰু সেই তেনেধৰণে কৰিলে আমাৰ ওপৰৰ ফালেও ইমান বাঢ়ি নাযায়, দুজোপা গছৰ মাজৰ দূৰত্বও থাকে আৰু তলৰ শিপাখিনিও আমাৰ বহুত বেছি বাঢ়ি নাযায়। আৰু যি আমি গ্ৰাফটেড পুলি যিখিনি আমি ৰুওঁ, সেইখিনি সাধাৰণ আমাৰ লোকেল জাততকৈ সোনকালে লাগে, 2 বা 3 বছৰৰ ভিতৰতে আমাৰ ফল দিয়াৰ আৰম্ভ কৰে, যি আমাৰ 8 বছৰ 10 বছৰ লাগে। সোনকালেও হয় কিন্তু এটা কথা, বহুত দিনো জীয়াই নাথাকে কিন্তু তেনেকুৱা গছ, সোনকালে মৰে। তো কিন্তু আমি আমাক লাগে সোনকালে হোৱা, কৃষকক লাগে সোনকালে হোৱা উৎপাদন, আৰু যাতে সেইখিনি মাটিতে আমি বেলেগ খেতিও কৰিব পাৰোঁ। তেনেধৰণে আমি কল খেতিও কৰিব পাৰোঁ, মধুৰি আমো কৰিব পাৰোঁ। সেই তেনেধৰণে কৰিলে আমাৰ মানে উৎপাদনো বাঢ়িব, আমাৰ মাটিৰ যোনখিনি আমাৰ পানী হওক বা মাটিৰ অংশটো মানে বেছিকৈ নালাগে, কম কম হ'লে আমাৰ উৎপাদনটো ভাল হয়, মানে বেছি পাব
1: মাটিতে
0: পাৰোঁ,
1: আমি বেছি
0: বেছি উৎপাদন
1: উৎপাদন
0: পাব পাৰোঁ
1: পাব পাৰোঁ। এবাৰ ডক্টৰ হিমাদ্ৰী, আপোনাকে মই সুধিব খুজিছোঁ, এতিয়া ধৰক আমাৰ বহুত কৃষকে ভাল উৎপাদন পায়, কিন্তু ভাল উৎপাদনো হৈছে কিন্তু চপোৱাৰ পাছত তেওঁলোকৰ বহুত লোকচান হয়, এই বিভিন্ন কাৰকৰ কাৰণে হ'ব পাৰে, সেই প্ৰত্যাহ্বানৰ বিৰুদ্ধে কেনেকৈ যুঁজিব কৃষকসকলে? তাৰ কাৰণে কিবা প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে নেকি?
2: আৰু কৃষকৰ পথাৰৰ পৰা যেতিয়া আমাৰ গ্ৰাহকৰ ওচৰলৈ আহে, আপোনাৰ উদ্যান শস্যৰ ক্ষেত্ৰত 40-50% কিন্তু লছ হয়,
1: নষ্ট
2: নষ্ট হয়। তো সেই নষ্টখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে প্ৰথম হ'ল যে আমি যেতিয়া ফল যে আমি চপাইছোঁ সঠিক পদ্ধতিৰে চপাইছোঁ নে, কাৰণ কেতিয়া মানে চপোৱাৰ সময়তো কেতিয়াবা কিছুমান দুখ পায় কিন্তু ফলে, দ্বিতীয় হ'ল সেইটো। তাৰপিছত এটা হ'ল প্ৰি কুলিং বুলি কয়, যে তাত যিটো যিটো আমি চপাম সেই চপোৱাৰ তাৰ কিছুমান কিছুমান ফিল্ড হিট বুলি কয়, সেই ফিল্ড হিটটো আমি আচলতে ঠাণ্ডা কৰি ল'ব লাগে, সেইটো হ'ল। তাৰপিছত আমি গ্ৰেডিং এণ্ড চৰ্টিং, অৰ্থাৎ আমি কেতিয়াও শস্য চপোৱাৰ পিছত কিন্তু আমি সদায় গ্ৰেডিং নকৰোঁ, ধৰক এ বি চি চাইজ বা তাৰ সেইখিনি লৈ পেলাই, আৰু যিখিনি বেয়া হেৰি থাকে পেলাই দিব লাগে। গ্ৰেডিং এণ্ড চৰ্টিঙৰ পিছত হৈ গ'ল যে আমি ট্ৰেন্সপৰ্টেশ্যন কেনেকৈ কৰিম, বা আমি যদি ষ্টৰেজ কৰোঁ আমাৰ, কাৰণ এতিয়া আপোনাৰ কোল্ড ষ্টৰেজ লাগিব, যদি কোল্ড ষ্টৰেজ নাথাকে আমি কেনেকৈ সংৰক্ষণ কৰিম? তো কৃষকসকলে ঘৰতে কিছুমান আপোনাৰ শূন্য শক্তি শীতল কক্ষ বুলি কয়, জিৰ' এনাৰ্জি কোল্ড চেম্বাৰ, তেওঁলোকে মাটি আৰু আপোনাৰ ইটাই দি বালি দিয়ে তেওঁলোকে এটা সৰু এটা চেম্বাৰ এটা বনাই ল'ব পাৰে, তেওঁলোকে তাতো আপোনাৰ সংৰক্ষণ কৰি থ'ব পাৰে,
1: তাত সেইটো ঠাণ্ডা হৈ থাকে,
2: তাত ঠাণ্ডা হৈ থাকে। বিশেষকৈ কাৰণ সাধাৰণতে দেখা যায় যে আমাৰ বুধবৰীয়া বজাৰ থাকে, দেওবৰীয়া বজাৰ থাকে, এজন কৃষকে যদি বুধবাৰে বজাৰলৈ লৈ গ'ল, যিখিনি সামগ্ৰী তেওঁৰ বিক্ৰী নহ'ল, সেই সামগ্ৰীখিনি আনি তেওঁলোকে সেই জিৰ' এনাৰ্জি কুল চেম্বাৰ, মই জাষ্ট উদাহৰণে দিছোঁ,
1: 4-5 দিনলৈ
2: হয় হয় 4-5 দিন তেওঁলোকে ৰাখি থ'ব পাৰিব ধৰক। তো তেনেকুৱা ধৰণৰ আপোনাৰ ষ্টৰেজ সংৰক্ষণ কৰাৰ ব্যৱস্থা ৰাখিব পাৰে। আৰু নহ'লে আপোনাৰ প্ৰচেচিং, খাদ্য সংকোচন, ভেলু এডিশ্যন, যে বিলাহী আপুনি কম দামত বজাৰত এৰি দিয়াতকৈ তাৰপৰা যদি চচ বনায় বা বিভিন্ন ধৰণৰ যদি উৎপাদিত বস্তু বনায়
1: তেতিয়াহ'লে
2: বেছি লাভ হ'ব, কেঁচা বনাব, পিউৰি বনাব পাৰে ধৰণৰ, বা আপুনি তেতিয়া

0: মানে আপনি আমার মধুৰিআমৰ কথা কৈছিলে, মধুৰিআমৰ পৰা যদি জাম বনাব পাৰে, কাৰণ আজিকালি যিবিলাক খাদ্য সংযোজিত সামগ্ৰী সেইবিলাকৰ কিন্তু ডিমাণ্ড আছে, আৰু বিশেষকৈ আমাৰ যিবিলাক থলুৱা
1: ফল মূল আছে,
0: ফল মূল আছে, সেই ফল মূলবিলাকৰ পৰা কিন্তু বিভিন্ন ধৰণৰ সামগ্ৰী বনাব পাৰি। ধৰি লওক আমাৰ থেকেৰা,
1: হয় হয় হয়,
0: এতিয়া থেকেৰাৰ পৰা আপোনাৰ ধৰক কিছুমান ৰস জুচ বনাব পাৰি যিটো স্বাস্থ্যৰ কাৰণে ভাল,
1: আৰু থেকেৰাটো স্বাস্থ্যৰ কাৰণে খুবেই
0: খুবেই
1: উপযোগী
0: উপযোগী
1: হয়। সাধাৰণ টেঙাজাতীয় ফলতকৈও থেকেৰাৰ পুষ্টিগুণ কিছুমান বেছি আছে। আচলতে বহুত কথাই পাতিবলৈ থাকি গ'ল। আজি আমাৰ আলোচনাৰ বিষয়টো ইমান আকৰ্ষণীয় আছিলে আৰু আচলতে উদ্যান শস্যৰ ক্ষেত্ৰখন ইমান বেছি সম্ভাৱনাৰে ভৰি আছে। আমি সেইখিনি কথাকে আচলতে আমি শ্ৰোতাসকলক জনাব বিচাৰিলোঁ আৰু নতুন নতুন যিবিলাক প্ৰযুক্তি আহি পৰিছে এই ক্ষেত্ৰত, সেইখিনিক লৈ যদি কৃষকসকল আগবাঢ়ে বা আমাৰ শুনি থকা, অনুষ্ঠান শুনি থকা সাধাৰণ শ্ৰোতাসকলেও যদি এনেধৰণে আগবাঢ়ে, তেতিয়াহ'লে তেওঁলোকেও বাণিজ্যে বসতি লক্ষ্মী বুলি যে কয় সেই কথাটো সাৰ্থকভাৱে ৰূপ দিব পাৰিব। আজি আপোনালোক দুয়োগৰাকী আহিলে, ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু ডক্টৰ সুকন্যা গগৈ, এইখিনি সময় দিলে, তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আকৌ কেতিয়াবা আন এটি আলোচনাত লগ পোৱাৰ আশাৰে আজি আলোচনা আমি ইমানতে সামৰিছোঁ।
2: ধন্যবাদ। উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু ডক্টৰ সুকন্যা গগৈৰ সৈতে কথা পাতিলে ভাস্কৰজ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: एटिया शुनक विभिन्न जिलार कृषकसकलर बाबे आगबढ़ोवा बतरर बतरा आरो कृषि परामर्श। बरपेटा, नलबारी, कामरूप, कामरूप मेट्रो, গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বৰ্তমান বতৰ অনুকূলৰ বাবে শালি খেতিত হুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। আক্ৰমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, গতিকে খেতিয়কসকলে মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানী নোহোৱা ঠাইত শালি ধান ৰোৱাৰ পিছত গোচাবোৰ যদি বিভিন্ন কাৰণত মৰি গৈছে, ঠন ধৰা ধানৰ গোচাসমূহৰ পৰা ওলোৱা পোখা ফালি আনি মৰি যোৱা ঠাইত পুনৰ ৰুই দিয়ক। মগু আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ। এই দুয়োবিধ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মিহি মাটি উপযোগী। ভাল উৎপাদন পাব পৰাকৈ আগতীয়া ফুলকবি আৰু ব্ৰকলি খেতি কৰিবলৈ হ'লে কৃষকসকলে 15 আগষ্টৰ ভিতৰত বীজ সিঁচি শেষ কৰক। এবিঘা মাটিৰ বাবে 80 গ্ৰাম ফুলকবিৰ বীজৰ আৰু ব্ৰকলিৰ বাবে 70-90 গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত ইতিমধ্যে যিমান কৃষকৰ শালি ধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেওঁলোকে কঠীয়াতলী পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদি নিৰ্বাচন কৰি ল'ব। এই সঁচ আগষ্ট মাহৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহলৈ কঠীয়াতলীত সিঁচিব পাৰি আৰু কঠীয়াৰ বয়স 21-25 দিনৰ হ'লে মূল পথাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটিৰ প্ৰস্তুতি

0: আৰু ৰোপণ সাময়িকভাৱে স্থগিত ৰাখিব। মূলা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। বাৰিষা বতৰত পোহনীয়া গৰু ছাগলী মহ জাকক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সময়ে সময়ে মুখ আৰু ভৰিখন খাৰ অথবা পটাচ পানী দি ধুৱাই পৰিষ্কাৰ কৰি ৰাখিব। ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, এই সময়ছোৱাত কুঁহিয়াৰ গছবোৰ দ্ৰুতগতিত ওখ হয় আৰু গা গছ ডাঙৰ হয়, যাৰ বাবে উপযুক্ত যতন লোৱাটো অতি প্ৰয়োজনীয়। খেতিডৰাত পানী নিষ্কাশনৰ সুব্যৱস্থা থকাটো দৰকাৰ। আকাশ পৰিষ্কাৰ থকা অৱস্থাতহে কুঁহিয়াৰ খেতিত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।
1: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहाँ
2: परम तो सभी डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच है
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परम्परा है परम्परागत खेती
4: এইবাৰ শুনক কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত কণিকা তালুকদাৰৰ সৈতে সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে শিখামণি দত্তই।
0: আমি জানিব পাৰিছোঁ যে 2014 চনৰ পৰাই আপুনি কেঁচুসাৰ উৎপাদনৰ লগত জড়িত হৈ আছে। বৰ্তমান আপুনি মাহে কিমান কেঁচুসাৰ উৎপাদন কৰে?
5: এতিয়া বৰ্তমান মই মাহেকত 7-8 কুইণ্টেল কেঁচুসাৰ উৎপাদন কৰোঁ।
0: হয় হয়। আৰু এইখিনি আপুনি বিক্ৰী কেনেকৈ কৰে?
5: এইখিনি বিক্ৰী কৰিবলৈ আমাৰ থলুৱাভাৱে যিখিনি বজাৰ থাকে নলবাৰী জিলাৰ বা আমাৰ দোকান নাৰ্চাৰী এইবিলাকত দিয়া হয়, লগতে অসমৰ বিভিন্ন প্ৰান্তত দোকান নাৰ্চাৰী, তাৰপিছত আমাৰ অসম কৃষি বিভাগৰ লগতে এছাম চিড কৰ্পৰেশ্যন, অসমৰ বাহিৰত অৰুণাচলয়, মেঘালয়, শ্বিলং, ত্ৰিপুৰা এনেকৈ বিভিন্ন ঠাইত দিয়া যায়। ইয়াৰ উপৰিও অনলাইন ব্যৱসায় হিচাপে ফ্লিপকাৰ্ট, জেম পটেল, এমেজন, এতিয়া কিছুদিন আগত মিছতো ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, এনেকৈ দিয়াৰ সুবিধা কৰি লৈছোঁ।
0: এতিয়া আপুনি যে ক'লে 700-800 কুইণ্টেল মাহে আপোনাৰ উৎপাদন হয়,
5: হয়
0: সিমানখিনিয়ে আপোনাৰ মাহে বিক্ৰী হয় নহয় জানো?
5: হয়, মোটামুটি সিমানখিনিয়ে হয়, কেতিয়াবা তাতকৈ বেছিও হয়। সেইখিনি আকৌ বেলেগৰ পৰা, বেলেগ আমাৰ যিখিনি থলুৱাভাৱে কৰা বেলেগ উদ্যোগীৰ পৰা লৈ আনি পেলাই বিক্ৰী কৰা যায়।
0: এই বিক্ৰীৰ পৰা কিমানমান মাহে লাভ হয় বাৰু?
5: এই বিক্ৰীৰ পৰা মোৰ মাহত প্ৰায় 1,80,000 বা 1,50,000, 1,20,000 ইমানমানৰ ভিতৰত থাকি যায়
0: আৰু। হয় হয়। প্ৰথমতে যেতিয়া আপুনি আৰম্ভ কৰিছিল এই কামটো কেঁচুসাৰ উৎপাদনৰ, আপুনি প্ৰশিক্ষণ ক'ত লৈছিল?
5: প্ৰথম প্ৰশিক্ষণ লৈছিলোঁ আমাৰ নলবাৰী কেভিকেট, আমাৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত। আৰু তাৰপিছতে আমাৰ নলবাৰী কৃষি বিভাগে মোক ফাৰ্মী বেডবিলাক দি সহায় কৰিছিল। তাৰপাছত আৰু এনেকৈ সেইখিনিয়ে কামে লাহে লাহে বঢ়াই গৈ থাকিলোঁ। আৰু আমাৰ নলবাৰী কৃষি বিভাগেই হওক বা অসম কৃষি বিভাগেই হওক, বিভিন্ন আৰু কেভিকেটো থাকেই, লগতে ব্লক, তেখেতসকলে আমাক মোক বিভিন্ন মাধ্যমেৰে মোক সহায় সহযোগিতা কৰে বা বিভিন্ন আঁচনিৰ যিবিলাক সুবিধা সেইবিলাক মোক পোৱাৰ সুবিধা কৰি দিয়ে। আৰু সেই আঁচনিসমূহত মোৰ যিখিনি কৰি থকা, মই নিজেই কৰি থকা কামখিনিত ধৰক তেখেতসকলৰ সেই আঁচনিৰ পৰা আৰু আগবাঢ়ি যোৱাত সুবিধা হৈছে।
0: হয়। এতিয়া আপুনি যে নলবাৰী জিলাত এইখিনি সুবিধা পালে বা ল'লে, গ্ৰহণ কৰিলে,
5: হয়
0: ঠিক তেনেধৰণে অসমৰ প্ৰত্যেকখন জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যিসকলে বিচাৰে কাম কৰিব তেওঁলোক আগবাঢ়ি গৈ এই সুবিধাটো ল'ব।
5: হয়, কৃষি বিজ্ঞান কেন্দ্ৰত এই বিষয়ে প্ৰত্যেকখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু তাত গৈ তেখেতসকলে প্ৰশিক্ষণ ল'ব পাৰে।
0: কেঁচুসাৰ উৎপাদন আৰু এই বিক্ৰী সম্পৰ্কে সজাগতা সৃষ্টি কৰিবৰ কাৰণে আপুনি কি ক'ব বাৰু?
5: কেঁচুসাৰ উৎপাদন কৰি উৎপাদন কৰি বা বিক্ৰী কৰি মানুহ এজনে স্বাৱলম্বী হ

0: নাম জয়টো অৰ্গেনিক প্ৰডাক্ট
1: হয় হয় মহিলাসকলক বৰ্তমান সময়ত এইখিনি কামত আগবাঢ়ি আহিবলৈ কি পৰামৰ্শ দিব বিচাৰিব?
0: মই
1: যিসকলে বিচাৰে কাম কৰিব তেওঁলোক আগবাঢ়ি গৈ এই সুবিধাটো ল'ব
0: হয়। কৃষি বিজ্ঞান কেন্দ্ৰত এই বিষয়ে প্ৰত্যেকখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু তাত গৈ তেখেতসকলে প্ৰশিক্ষণ ল'ব পাৰে।
1: কেঁচুসাৰ উৎপাদন আৰু এই বিক্ৰী সম্পৰ্কে সজাগতা সৃষ্টি কৰিবৰ কাৰণে আপুনি কি ক'ব বাৰু?
0: কেঁচুসাৰ উৎপাদন কৰি বা বিক্ৰী কৰি মানুহ এজনে স্বাৱলম্বী হ'ব পাৰে বুলি মই ভাবোঁ। কাৰণ এটা সময়ত মই নিজেও কেঁচুসাৰ একেবাৰে কম মূলধনেৰে আৰম্ভ কৰি আজি ধৰক মোৰ পৰিয়ালটোৰ লগতে 10টা পৰিয়াল চলি আছে। গতিকে ইও এটা ব্যৱসায় হিচাপে বা জীৱিকাৰ পথ হিচাপে আমি ল'ব পাৰোঁ বা আমি নিজেই নিজৰ ঘৰুৱাভাৱে উৎপাদন কৰি শাক পাচলি বাগিচা বা ফল মূলেই হওক বা ফুলনিৰ বাগিচাত আমি সেইখিনি দিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ।
1: ব্যৱসায়টো যিহেতু আপুনি এটা বৰ যথেষ্ট বৃহৎ পৰিসৰত কৰিছে, গতিকে আপুনি প্ৰথমতে নিজে অকলে আৰম্ভ কৰা ব্যৱসায়টো আপুনি এতিয়া সম্প্ৰসাৰণ কৰিলে যথেষ্ট পৰিমাণে, নহয় জানো? গতিকে আপুনি এতিয়া অন্য কেইবাটা পৰিয়ালকো সংস্থাপনো দিছে, নহয় জানো? গতিকে আপুনি এই ক্ষেত্ৰত মহিলা হিচাপে আপুনি কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি?
0: ব্যৱসায় এটা কৰিলে প্ৰত্যাহ্বানটো থাকেই। প্ৰথম আৰম্ভণি সময়ত মোৰ প্ৰত্যাহ্বান নোহোৱা নহয় হৈছিলে আৰু সেই সময়ত একদম ডাঙৰ প্ৰত্যাহ্বান বুলি ক'বলৈ গ'লে আমাৰ যেতিয়া মোৰ পেকেজিং অৰ্থাৎ ব্ৰেণ্ডিং হোৱা নাছিলে তেতিয়াৰ এটা ডাঙৰ প্ৰত্যাহ্বান হৈছিলে। আৰু সেই তেতিয়া 2019 চনত মই জয় ভাৰ্মিকম্পোজ নাম দি অসমৰ বিভিন্ন প্ৰান্তত তেতিয়া সেই প্ৰত্যাহ্বানটোৰ মানে মোকাবিলা কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু প্ৰথম অৱস্থাত পিপি বেগত বিক্ৰী কৰিছিলোঁ। তেতিয়া মানুহে ব্ৰেণ্ড নাথাকিলে বিক্ৰী মানে চেল কৰাত বহুত অসুবিধা হয় আৰু যেতিয়া জয় নামটো দিলোঁ তেতিয়া সেই অসুবিধাৰ পৰা মুক্ত হ'ল আৰু বাধাটো আঁতৰি গ'ল।
1: গতিকে জয়টো অৰ্গেনিক প্ৰডাক্ট আপোনাৰ এটা প্ৰডাক্টৰ নাম, নহয় জানো?
0: হয়, মোৰ ফাৰ্মখনৰ নাম জয়টো অৰ্গেনিক প্ৰডাক্ট।
1: হয় হয়। মহিলাসকলক বৰ্তমান সময়ত এইখিনি কামত আগবাঢ়ি আহিবলৈ কি পৰামৰ্শ দিব বিচাৰিব?
0: মই মহিলাসকলক এইখিনিয়ে ক'ম যে আমি সমাজৰ পুৰুষ মহিলা প্ৰত্যেক জনে মই কাম কৰাটোৱেই মই বিচাৰোঁ। কাৰণ মহিলা হিচাপে আমি ঘৰুৱা কাম কাজ কৰিও আমি নিজেই কিবা অলপ ঘৰুৱাভাৱে বা বাহিৰ ঘৰতেই হওক বা বাহিৰতেই হওক নিজে ভালপোৱা কাম কৰি আগবাঢ়ি যাব লাগে। আমি সদায় পুৰুষৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে, নিজেই আমি কিবা এটা কৰাৰ চেষ্টা কৰিব লাগে। আমি নিজে যি কাম ভাল পাওঁ সেইখিনি কামত মনোনিৱেশ কৰি আগবাঢ়ি যাব লাগে
1: নিশ্চয়কৈ। আৰু এতিয়া আপোনালোকৰ ফালৰ পৰা আপুনি নিজেতো প্ৰশিক্ষণ গ্ৰহণ কৰি আজিৰ এই পৰ্যায় পালেহি, আৰু আপোনালোকে বৰ্তমান নিজেও আপোনালোকে প্ৰশিক্ষণ আনক দিয়ে, নহয় জানো?
0: হয়
1: হয় হয়।
0: দিয়ে
1: এতিয়ালৈকে কোন কোন ঠাইত আপোনালোকে প্ৰশিক্ষণ দিছে?
0: এতিয়ালৈকে মই 5000ৰ ওপৰৰ মহিলাক প্ৰশিক্ষণ, মহিলা পুৰুষে মিলি প্ৰশিক্ষণ দিলোঁ। IIE, IED, RCT, KVK, থলুৱাভাৱে যিবিলাক ওচৰে পাজৰে স্কুল কলেজ তেখেতসকলক মই প্ৰশিক্ষণ দিওঁ যাতে নিজেই কিবা এটা শিকি লৈ ঘৰত কৰাব পাৰে। বা এনেকৈ বিভিন্ন অনুষ্ঠানৰ মাধ্যমেৰে, NGO বিভিন্ন অনুষ্ঠানৰ মাধ্যমেৰে মই প্ৰশিক্ষণবিলাক দিওঁ যাতে তেখেতসকলে কিবা এটা কৰ্মসংস্থান উলিয়াই ল'ব পাৰে বা এইখিনি কাম কৰিও যে মানুহে জীৱিকা নিৰ্বাহ কৰিব পাৰি বা ব্যৱসায় হিচাপে ল'ব পাৰি সেই বিষয়ে অৱগত কৰাওঁ সকলোকে।
1: হয় হয়। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে যে আমি কেঁচুসাৰ ব্যৱহাৰ কৰি সুফল পাব পাৰোঁ আৰু স্বাস্থ্যৰ কাৰণেও যে ভাল, এই সম্পৰ্কে মানুহ কিমান সজাগ হৈছে বাৰু?
0: 2014 চনৰ পৰা আজি এই পৰ্যন্ত এতিয়া যথেষ্টখিনি সজাগ হৈছে।

0: মই নিজেও প্ৰচাৰ কৰাৰ উপৰিও আমাৰ অসমৰ বিভিন্ন বিভাগৰ জৰিয়তে কেঁচুসাৰ কৰাৰ প্ৰশিক্ষণ দিয়ে, এতিয়া যথেষ্ট পৰিমাণে সজাগ হৈছে আৰু ব্যৱহাৰ কৰিবলৈ লৈছে মানুহে। ভাৰতবৰ্ষত ডেইলি প্ৰায় 65 টন ৱেষ্টেজ ওলায়, তাৰে মাত্ৰ 33% ৱেষ্টেজে ব্যৱহাৰ হয়। আৰু এইটো এটা ব্যৱসায় দিশ হিচাপে যিখিনি অৰ্গেনিক ৱেষ্টেজ আছে এইখিনি আমি সৎ ব্যৱহাৰ কৰি ব্যৱসায় হিচাপে বা নিজে ব্যৱহাৰ কৰিব পৰাকৈ এটা যথেষ্ট পৰিমাণে এখন ডাঙৰ বজাৰ আছে বুলি মই ভাবোঁ। আৰু
1: শ্ৰীমতী তালুকদাৰ, 2014 চনৰ পৰা 2026 চনলৈ এই 12 বছৰ কাল আপুনি বৰ সুন্দৰভাৱে এই কেঁচুসাৰ উৎপাদনৰ কামটো আপুনি আগবঢ়াই নিলে, নিজেতো স্বাৱলম্বিতা অৰ্জন কৰিলেই, লগতে ভালে কেইজন মানুহক আপুনি সংস্থাপনো দিলে। আপুনি আমাৰ সমাজৰ কাৰণে নিশ্চয়কৈ এক আদৰ্শ। আপোনাৰ এই কথাখিনি শুনি নিশ্চয় আমাৰ শ্ৰোতাসকল উপকৃত হ'ব আৰু মহিলাসকল বিশেষকৈ উপকৃত হ'ব বুলি আশা কৰিলোঁ। আপোনালৈ বহুত বহুত শুভকামনা থাকিল আৰু আপুনি আজি আমাৰ অনুষ্ঠানলৈ আহিলে আৰু আমাক ইমান সুন্দৰ সময় দিলে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।
0: ধন্যবাদ।
2: কণিকা তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে শিক্ষামণি দত্তই।
1: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2500 টকাৰ পৰা 4000 টকা, তিতাকেৰেলা 2500 টকাৰ পৰা 3500 টকা, তিয়ঁহ 2500 টকাৰ পৰা 3000 টকা, বিলাহী 3200 টকাৰ পৰা 4000 টকা, মিঠালাও 1800 টকাৰ পৰা 3000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 2000 টকাৰ পৰা 3500 টকাৰ ভিতৰত, গাজৰ 6000 টকাৰ পৰা 7000 টকা, জলকীয়া 5000 টকাৰ পৰা 6000 টকা, কোমোৰা 1200 টকাৰ পৰা 2000 টকা, জিকা 2700 টকাৰ পৰা 3500 টকা, ভোলৰ দৰ প্ৰতি কুইণ্টলত 1500 টকাৰ পৰা 2000 টকাৰ ভিতৰত, মূলা 1800 টকাৰ পৰা 2000 টকা, বীট 4000 টকাৰ পৰা 6000 টকা, বন্ধাকবি 2000 টকাৰ পৰা 3000 টকা, কোৱাচৰ দৰ প্ৰতি কুইণ্টলত 2000 টকাৰ পৰা 3000 টকাৰ ভিতৰত, পটল 2000 টকাৰ পৰা 3000 টকাৰ ভিতৰত, ভেন্দি 3000 টকাৰ পৰা 4000 টকা, কচু 3500 টকাৰ পৰা 4000 টকা, লাও 2000 টকাৰ পৰা 2500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলত 4500 টকাৰ পৰা 5500 টকা, কাজি নেমু প্ৰতি পোণৰ দৰ, কাজি নেমুৰ প্ৰতি পোণৰ দৰ 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনাৰ 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলত 3700 টকাৰ পৰা 4700 টকা, সাধাৰণ চাউলৰ শেহতীয়া বজাৰ দৰ 3300 টকাৰ পৰা 4050 টকা, গোমধান 3500 টকাৰ পৰা 3600 টকাৰ ভিতৰত, গোটা মগু 9600 টকাৰ পৰা 12200 টকা, মচুৰ 7600 টকাৰ পৰা 7800 টকাৰ ভিতৰত, বুট 7300 টকাৰ পৰা 8500 টকাৰ ভিতৰত, মাটিমাহ 11000 টকাৰ পৰা 14800 টকা, মগু দাইল 8900 টকাৰ পৰা 11400 টকাৰ ভিতৰত, মচুৰ দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 7200 টকাৰ পৰা 11800 টকা, ৰহৰ দাইল 10000 টকাৰ পৰা 12700 টকা, আলুৰ প্ৰতি কুইণ্টলৰ দৰ 900 টকাৰ পৰা 1500 টকা, পিঁয়াজ 4200 টকাৰ পৰা 5000 টকা, সৰিয়হ 6750 টকাৰ পৰা 7000 টকা, তিল 15000 টকাৰ পৰা 16000 টকা, ধনিয়াৰ প্ৰতি কুইণ্টলৰ দৰ 15000 টকাৰ পৰা 17000 টকাৰ ভিতৰত, আদা 11000 টকাৰ পৰা 14000 টকাৰ ভিতৰত, শুকান জলকীয়া 21000 টকা, গুড় প্ৰতি কুইণ্টলৰ দৰ 6200 টকাৰ পৰা 6600 টকাৰ ভিতৰত, চেনী 4700 টকাৰ পৰা 5400 টকাৰ ভিতৰত, তামোল প্ৰতি পোণৰ দৰ 350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ 2180 টকাৰ পৰা 2580 টকাৰ ভিতৰত, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2300 টকাৰ পৰা 2340 টকা, আৰু গোমধান 2500 টকাৰ পৰা 2600 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিক্ষামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: লগাই লওঁ, চোলাৰ পেনেল লগাই লওঁ। কেতিয়াবাৰ পৰা মোক সকলোৱে কৈ আছিল, কিন্তু মই তেতিয়াহে বিশ্বাস কৰিলোঁ যেতিয়া স্বয়ং প্ৰধানমন্ত্ৰীয়ে ক'লে
1: ভাৰত চৰকাৰ কা লক্ষ্য চোলাৰ পাৱাৰ সে বিজুলী বিল জিৰো কৰনে কা ভি হে।
0: মই প্ৰধানমন্ত্ৰীৰ কথা শুনি চোলাৰ পেনেল লগালোঁ আৰু মোৰ বিজুলীৰ বিল শূন্য আহিল। আপুনিও লগাই লওক।
2: পিএম সূৰ্য ঘৰ মুক্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক। PM সূৰ্য ঘৰ .gov.in

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত শিক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষা অধিকাৰ আইনকে ধৰি কেইবাটাও বিষয়ত বিস্তৃত পৰ্যালোচনা, চৰকাৰী চিকিৎসালয়সমূহত 4.5 কোটি বহিৰ্বিভাগৰ ৰোগীয়ে চিকিৎসা লাভ কৰা বুলি স্বাস্থ্যমন্ত্ৰীৰ প্ৰকাশ, অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত উগ্ৰপন্থীৰ গতিবিধি নিয়ন্ত্ৰণ আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে সান্ধ্য আইন জাৰি, উজনি অসমৰ বান ক্ষতিগ্ৰস্ত কৃষকৰ সংস্থাপন তথা জীৱিকাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা, আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ উপস্থিতিত শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শিক্ষা অধিকাৰ আইন 2009 অনুচ্ছেদ 12(1)ৰ ফলপ্ৰসূ ৰূপায়ণ, অসম মহাবিদ্যালয় সেৱা নিয়োগ বোৰ্ড সক্ৰিয়কৰণ আৰু প্ৰস্তাৱিত বিদ্যালয় শিক্ষা আয়ুক্তালয় আদি বিষয়ত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি স্বাস্থ্য চিন্তন শিবিৰ অনুষ্ঠিত হয়। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আয়োজিত এই শিবিৰত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। চৰকাৰৰ বিশেষজ্ঞ পদসমূহৰ পূৰণৰ বাবে পৰ্যাপ্ত পুঁজি আছে যদিও চৰকাৰী খণ্ডত কাম কৰিব বিচৰা চিকিৎসকৰ অভাৱত এই ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে বুলি স্বাস্থ্যমন্ত্ৰী শ্ৰীসিংহলে প্ৰকাশ কৰে। শিবিৰত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণৰ লগে লগে পৰিস্থিতি ক্ৰমাৎ পৰিৱৰ্তন হৈছে। তেওঁ কয় যে বিগত 10 বছৰত ৰাজ্যত 8খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়খন শীঘ্ৰে কাৰ্যক্ষম হৈ উঠিব। ৰাজ্যত ৰাজহুৱা স্বাস্থ্যসেৱাৰ ব্যৱহাৰৰ পৰিসৰৰ বিষয়ে আলোকপাত কৰি শ্ৰীসিংহলে কয় যে চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে প্ৰায় 4.5 কোটি বহিৰ্বিভাগৰ ৰোগীয়ে চিকিৎসা লাভ কৰে। চিকিৎসা লাভ কৰা ৰোগীৰ এই বৃহৎ সংখ্যাই ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানৰ প্ৰতি জনসাধাৰণৰ আস্থাকে প্ৰতিফলিত কৰে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আজিৰ এই শিবিৰত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সাম্প্ৰতিক অগ্ৰগতি, সফলতা আৰু কৰ্মদক্ষতাৰ সূচকসমূহৰ লগতে প্ৰত্যাহ্বানসমূহ সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয়। শিবিৰত অংশ লোৱা প্ৰতিটো প্ৰতিষ্ঠানে নিজৰ 3টা উল্লেখযোগ্য সাফল্য আৰু 5টা গুৰুত্বপূৰ্ণ কৰ্মদক্ষতাৰ সূচক উপস্থাপন কৰে। ইয়াৰ লগতে অহা 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত ৰূপায়ণ কৰিব পৰা নতুন পদ্ধতি, চিকিৎসা সেৱা ব্যৱস্থা আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচীয়ে ৰাজ্যৰ স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক দক্ষ, দায়বদ্ধ আৰু জনমুখী কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
1: আজি স্বাস্থ্য বিভাগ আৰু চিকিৎসা শিক্ষা এই 2 বিভাগৰ যুটীয়া প্ৰচেষ্টাত দিনজোৰা কাৰ্যসূচীৰে আশা কৰ্মীৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজৰ প্ৰিন্সিপাল আৰু সকলো সন্থাক প্ৰতিনিধিত্ব কৰি প্ৰায় 200ৰো অধিক প্ৰতিনিধি আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত সমবেত হৈছে। আৰু দিনজোৰা কাৰ্যসূচী হ'ল যে অসমৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা খণ্ডক কেনেকৈ আগুৱাই লৈ যাব লাগে, আমাৰ ৰিজন কি হ'ব, আমাৰ সপোন কি হ'ব আৰু কেনেকৈ অসমৰ স্বাস্থ্যখণ্ড ৰাষ্ট্ৰীয় স্তৰত এক ভাল অনুষ্ঠানলৈ আমি পৰিৱৰ্তিত কৰিব পাৰোঁ, এই লৈ দিনজোৰা কাৰ্যসূচীৰে আজি এক চিন্তন শিবিৰ ইয়াত আয়োজন কৰা হৈছে।
0: অসম নাগালেণ্ড সীমান্তৱৰ্তী

0: অঞ্চলত উগ্ৰপন্থী আৰু সমাজ বিৰোধী শক্তিৰ অবৈধ চালচলন ৰোধ কৰাৰ লগতে অঞ্চলটোত শান্তি শৃংখলা বাহাল ৰখাৰ বাবে যোৰহাটৰ জিলা দণ্ডাধীশে সীমান্তৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন জাৰি কৰিছে। এই সময়ছোৱাত অঞ্চলটোত সকলো ধৰণৰ অসামৰিক বাহন আৰু ব্যক্তিৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে এই আদেশ সেনা, নিৰাপত্তাৰক্ষী, কৰ্তব্যৰত আৰক্ষী, দণ্ডাধীশ, বন বিষয়া আৰু অন্যান্য আইন প্ৰয়োগকাৰী সংস্থাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। এই নিৰ্দেশনা সীমান্তৱৰ্তী অঞ্চলত তৎকালে কাৰ্যকৰী কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি কোৱা হৈছে। এই নিৰ্দেশ অমান্য কৰিলে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 223 ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা দণ্ডাধীশে প্ৰকাশ কৰিছে। 2 আগষ্টৰ পৰা দেশজুৰি অব্যাহত থকা নিচামুক্ত ভাৰত অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণক মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় যোগাযোগ ব্যুৰ গুৱাহাটীৰ উদ্যোগত গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ত আজিৰে পৰা নিচামুক্ত ভাৰত আৰু লোকপিয়ল 2027 সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই উপলক্ষে এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। কেন্দ্ৰীয় যোগাযোগ ব্যুৰৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে এই অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীৰ উদ্দেশ্য সম্পৰ্কে অৱগত কৰে।
1: ये दो दिन का प्रोग्राम है, इंटीग्रेटेड प्रोग्राम, जिसमें नशा मुक्त भारत और सेंसस जो हो रही है उसके बारे में जानकारी दी जाएगी, जिसमें हमारे विशेषज्ञ वक्ता दो दिन तक इस पे चर्चा करेंगे, विचार विमर्श करेंगे लोगों के साथ, स्टूडेंट के साथ, जिसमें क्विज कॉम्पिटिशंस, पेंटिंग कॉम्पिटिशंस और इस तरह की बातें करके भाषण, मनोरंजन के जो हमारे सांगन ड्रामा डिवीजन के जो कलाकार हैं वो लोग अपनी बातें करके नशा मुक्त भारत पर करेंगे और सेंसस के बारे में बताएंगे।
0: নুমলীগড় শোধনাগাৰৰ সৌজন্যত মেৰাপানী ফাউণ্ডেশ্যন আৰু সামাজিক উন্নয়ন ফৰামৰ সহযোগত আজি গোলাঘাট জিলাৰ মেৰাপানীৰ দুয়াং ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত নিচামুক্ত ভাৰত অভিযান সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনত কালি প্ৰায় 2 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হয়। কালি মাজনিশা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ আৰু ৰেল সুৰক্ষা বাহিনীয়ে 1 কিলোগ্ৰামৰো অধিক হেৰইনসহ 2 লোকক গ্ৰেপ্তাৰ কৰে। একেদৰে ওদালগুৰি জিলাৰ লালপানী আৰক্ষী চকীৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 56 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
2: বান বিধ্বস্ত উজনি অসমৰ কৃষক আৰু স্থানীয় লোকৰ পুনৰ সংস্থাপনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা লৈছে। এই উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাত থকা সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানত অনুষ্ঠিত এখন সভাত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত উত্তৰ পূৰ্বাঞ্চলৰ কৃষিভিত্তিক গৱেষণা প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধি, কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আৰু অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলে এই সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ ৰূপৰেখা প্ৰস্তুত কৰে। সভাত বান ক্ষতিগ্ৰস্ত এলেকাৰ পৰ্যবেক্ষণ, সমন্বয় আৰু কাৰ্যকৰী ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগ, গৱেষণা প্ৰতিষ্ঠান আৰু বিশেষজ্ঞসকলক সামৰি উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত সকলো প্ৰতিষ্ঠানৰ মুৰববীক লৈ এখন কৰ কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাৰ সঞ্চালনত অনুষ্ঠিত এই সভাত পশুপালন আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিশেষ কৰ্তব্যৰত বিষয়া ডঃ মৃণাল শইকীয়াৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ এটা প্ৰতিনিধি দলে আজি মাজুলীত বিমানবন্দৰ নিৰ্মাণৰ বাবে সম্ভাৱ্য 3টা স্থান পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোৱে উজনি মাজুলী ৰাজহচক্ৰৰ অন্তৰ্গত জেংৰাই আৰু ফুলনিৰ 2টা স্থানৰ লগতে মাজুলী ৰাজহচক্ৰৰ অধীনৰ দৰবাৰ চাপৰিৰ আন এটা স্থানো পৰিদৰ্শন কৰে। দলটোৱে সম্ভাৱ্য স্থানসমূহৰ ভৌগোলিক অৱস্থান, যোগাযোগ ব্যৱস্থা আৰু অন্যান্য আন্তঃগাঁথনিগত দিশ পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাৰ দিশত এই পদক্ষেপে বিশেষ গুৰুত্ব বহন কৰিছে। দলটোৰ এই ভ্ৰমণ সন্দৰ্ভত জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে এইদৰে কয়।
3: মাজুলীৰ সকলোৱে গম পায় যে যিটো আমাৰ বিমানবন্দৰৰ কাৰণে প্ৰপজেল, তাৰ কাৰণে আজি এয়াৰপৰ্ট অথৰিটিৰ যিবিলাক কম্পিটেণ্ট অথৰিটি আৰু তেওঁলোক আহিছে। আহি আমাৰ বিভিন্ন ঠাই আমি দেখুৱাইছোঁ তেওঁলোকক ক'ত মানে হ'লে সুবিধা হয়, গতিকে সেইখিনি কাম আগবাঢ়িছে। তেওঁলোকে আমাক টেকনিকেল কথাখিনি বুজাই দিছে কেনেকুৱা ধৰণৰ লাগিব আৰু আমি সোনকালে ব্যৱস্থা কৰিম যিখিনি তেওঁলোকে কৈছে। মই ভাবোঁ অতি সোনকালে মাজুলীয়ে এটা ধুনীয়া এয়াৰপৰ্ট পাব।
2: ৰাজ্যত কালিৰে পৰা লোকপিয়ল 2027ৰ বাবে গণনাকাৰী বিষয়াসকলে প্ৰতিটো পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত

0: ৬৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাতো প্ৰথম পৰ্যায়ৰ জনগণনাৰ কাম কালি আৰম্ভ হয়। জনগণনাৰ জিলা মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদে প্ৰকাশ কৰা মতে এই পৰ্যায়ত জিলাখনৰ বাসগৃহৰ সংখ্যা, ঘৰসমূহৰ ব্যৱহাৰৰ ধৰণ, পৰিয়ালৰ তথ্য, নিৰ্মাণৰ শৈলী, বাহন আৰু অন্যান্য মৌলিক সুবিধা তথা সম্পত্তিৰ তথ্য সংগ্ৰহ কৰা হ'ব। জিলাখনত ৭৮৩টা গৃহ তালিকাভুক্ত খণ্ডত গণনা কৰাৰ বাবে ২২২গৰাকী গণনাকাৰী আৰু ১২১গৰাকী তদাৰককাৰী নিয়োগ কৰা হৈছে। জিলাৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে কয় যে গৃহ তালিকাভুক্ত কৰাৰ লগে লগে লোকপিয়লৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ নহয়। ১৫ ছেপ্টেম্বৰৰ ভিতৰত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব।
1: গৃহ কিমান আছে, কিমানখিনি তালিকাভুক্ত কৰা হ'ব আৰু তাৰ পাৰ্পাছ অফ ইউজ কি আছে, ৰেচিডেঞ্চিয়েল হয় নে নহয়, আৰু যদি ৰেচিডেঞ্চিয়েল হয় তাতে সেই পৰিয়ালৰ তথা হাউচ হোল্ডৰ অলপ ডিটেইলছ লাগিব। তাৰপিছত সেই হাউচটোৰ কেনেধৰণৰ সা সুবিধা, কিটচেন, টয়লেট, ইলেক্ট্ৰিচিটি, খোৱা পানী আদিকে ধৰি সা সুবিধা কেনেধৰণৰ আছে, আৰু তাৰপিছত কেনেকুৱা ধৰণৰ তেওঁলোকৰ সুবিধা বা সম্পত্তি আছে, যেনেকুৱা টিভি, মটৰ, স্কুটি, গাড়ী, এনেকুৱা ধৰণৰ কথাবিলাক আছে, টেলিভিশ্যন আছে নে নাই, এই কথাবিলাক, ইণ্টাৰনেট ব্যৱহাৰ কৰা নে নাই, এইখিনি এটা প্ৰাৰম্ভিক পৰ্যায় যিহেতু। এইটো ঘৰখনৰ বেছিকেলি ব্যৱহাৰ আৰু কি কণ্ডিশ্যনত আছে, ঘৰখন কিহেৰে তৈয়াৰী, আৰু সেই ঘৰখনত হাউচ হোল্ড আছে নে নাই, যদি হাউচ হোল্ড আছে তেতিয়াহ'লে এই হাউচ হোল্ডৰ কিছু তথ্য আমাৰ ইনুমাৰেটৰ আৰু চুপাৰভাইজাৰসকলে সংগ্ৰহ কৰিব।
0: উল্লেখযোগ্য যে যোৱা ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ জনসাধাৰণক স্বগণনাৰ জৰিয়তে তথ্যসমূহ পূৰণৰ সুযোগ দিয়া হৈছিল। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে ৪০টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী আৰু সুবক্তা চৌধুৰীয়ে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৬৭ চনত অসম বিধানসভালৈ নিৰ্বাচিত চৌধুৰীয়ে ১৯৭৮ চনত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজ্যৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত জাগৰণৰ সূচনা কৰাত অগ্ৰণী ভূমিকা লোৱা চৌধুৰী শৈশৱৰে পৰা নাট্যাভিনয়ৰ সৈতেও জড়িত আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া এটা বাৰ্তাত অসমীয়া সাহিত্য সংস্কৃতিৰ পথাৰখনক লক্ষ্যধৰ চৌধুৰীয়ে সমৃদ্ধ কৰি থৈ যোৱা বুলি মন্তব্য কৰিছে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ হওক সংগীতা শৰ্মাৰ ওচৰলৈ।
2: ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমা বদতিত যোৱা ১০ আগষ্টত অৰুণাচলৰ দুৰ্বৃত্তই গুলীচালনা কৰাৰ প্ৰতিবাদত আজি অঞ্চলটোৰ মহিলাসকলে প্ৰতিবাদী সমদল উলিয়ায়। বদতি মহিলা সমিতি আৰু বদতি নেহৰু যুৱ সংঘৰ উদ্যোগত উলিওৱা এই সমদলত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বিবদমান এলেকাৰ সমস্যাৰ স্থায়ী সমাধান, দুষ্কৃতিকাৰীক আটক কৰা, আহতসকলৰ প্ৰত্যেকৰে পৰিয়াললৈ ২০ লাখ টকাকৈ ক্ষতিপূৰণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। প্ৰতিবাদস্থলীত নাওবৈচা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসৰ নেতৃত্বত দলৰ কেইবাগৰাকীও সদস্য উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইপিনে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে চিলাপথাৰৰ লিকাবালিত অৰুণাচলৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বন বিভাগে নগাঁও জিলাৰ বৰাপানী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে শীঘ্ৰে অভিযান চলাব। বিভাগে কামপুৰ এলেকাত অবৈধভাৱে বাস কৰা লোকসকলক দুদিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে। ১৮৯১ অসম বন নিয়ন্ত্ৰণ আইনৰ ২৪ আৰু ২৫ নম্বৰ দফাৰ অধীনত এলেকাটোত নিৰ্মাণ আৰু খেতিকে ধৰি সকলো ধৰণৰ কাম কাজ অবৈধ গণ্য কৰা হ'ব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অৰ্থাৎ ইক' ছেনচিটিভ জ'নৰ পৰিসৰ বৰ্তমানৰ ১০ কিলোমিটাৰৰ পৰিৱৰ্তে ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক সমৰ্থন জনাই বৃহত্তৰ কাজিৰঙাত আজি স্থানীয় ৰাইজে বিশাল ৰেলী উলিয়ায়। কলিয়াবৰৰ কুঠৰীৰ পৰা আৰম্ভ হোৱা এই ৰেলীত বাগৰি কুঠৰীকে ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া ভালেমান অঞ্চলৰ লোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ৰাজপথলৈ ওলাই আহি হালধিবাৰীলৈ পদযাত্ৰা কৰে। দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত ১০ কিলোমিটাৰৰ পৰিৱৰ্তে ইক' ছেনচিটিভ জ'নৰ পৰিসৰ ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক' ছেনচিটিভ জ'নৰ পৰিসৰ ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন TMPKও সমৰ্থন জনাইছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। প্ৰতিবছৰে ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা ব্যক্তিসকলক এই বঁটাৰ বাবে বাছনি কৰা হয়। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰৰ অধ্যক্ষতাত গঠিত এখন সমিতিয়ে এই বঁটাসমূহ ঘোষণা কৰে। এই অনুসৰি ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ১৭গৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে বাছনি কৰা হৈছে। এইসকলৰ ভিতৰত এথলেটিকছত তেজস্বিন শংকৰ, বেডমিণ্টনত তৃষা

আৰু পুলেলা গায়ত্ৰী গোপীচান্দ, হকীত লাল ৰামচিয়াৰি, কাবাডীত শ্ৰী সুৰজিৎ আৰু পূজাকে ধৰি কেইবাগৰাকীও ক্ৰীড়াবিদ আছে। তিনিগৰাকী বিশিষ্ট ক্ৰীড়াবিদলৈ 2025 বৰ্ষৰ দ্ৰোণাচাৰ্য বঁটা আৰু আন দুগৰাকীলৈ জীৱনজোৰা সন্মান আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত শিক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষা অধিকাৰ আইনকে ধৰি কেইবাটাও বিষয়ত বিস্তৃত পৰ্যালোচনা। চৰকাৰী চিকিৎসালয়সমূহত 4.5 কোটি বহিৰ্বিভাগৰ ৰোগীয়ে চিকিৎসা লাভ কৰা বুলি স্বাস্থ্যমন্ত্ৰীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত উগ্ৰপন্থীৰ গতিবিধি নিয়ন্ত্ৰণ আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে সান্ধ্য আইন জাৰি। আৰু উজনি অসমৰ বান ক্ষতিগ্ৰস্ত কৃষকৰ সংস্থাপন তথা জীৱিকাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।